শকাব্দৰ ১৮ জেঠ, ১৯৪৮ শকাব্দৰ ১২ জেঠ, ২০২৬ খ্ৰীষ্টাব্দৰ জুন মাহৰ ২ তাৰিখ। এতিয়া সময় পুৱা ৫:৩৩ ৩৭ গৈছে। সমশ্ৰোতাকে সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়া মৈভৰ ২৮৯.৯ মিটাৰত ১০৩৫ কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি ১০২৬ কিলোহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত নিখিলেশ শৰ্মা, শেখ আব্দুল্লা আহমেদ, বিশ্বদীপ স্বৰ্গীয়াৰী, অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু ষ্টুডিঅ'ত মই শিখামণি দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটি সজোৱা হল নিত্যানন্দ ডেকাৰ কণ্ঠৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, কংকনা ভাগৱতীৰ কণ্ঠৰ লোকগীত, গুঞ্জলতা শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, জোনমণি শইকীয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়াগীত আৰু মূৰ্চনা পাঠকৰ কণ্ঠৰ ভজনেৰে।

নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00 বজাত উস্তাদ আজিজুল ইছলামৰ বাঁহীবাদন ৰাগ শ্ৰী। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। দিনৰ 12:30 বজাত আইদেউৰ বুলনিত জখলাবন্ধা শিৱ মন্দিৰ মহিলা নামদলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। 1:30 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰসন্ন কুমাৰ মিত্ৰৰ হাৱাইন গীটাৰ বাদন। 5:20 বজাত শাহগছৰ

মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত পৰিৱেশ সুৰক্ষাৰ সজাগতা সম্পৰ্কত ডক্টৰ প্ৰদীপ কুমাৰ চাহুৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ 2026ৰ বিষয়ে আলোচনাত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্লবৰুৱা আৰু বিদ্যুৎ কলিতাই। সহস্ৰাব্দী দত্তৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী ভাস্বতী ডেকা, সুৰ সংৰচনা জয়ন্ত দাসৰ আৰু গীতৰ কথা গীতাঞ্জলি মহন্ত বৰুৱা আৰু অনিল কলিতাৰ। পুৱা 10 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যশিল্পী গুণ ভূঞা, আঁত ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুনৰ কৈছো, 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী ভাস্বতী ডেকা, সুৰ সংৰচনা জয়ন্ত দাসৰ আৰু গীতৰ কথা গীতাঞ্জলি মহন্ত বৰুৱা আৰু অনিল কলিতাৰ। পুৱা 10 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যশিল্পী গুণ ভূঞা, আঁত ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক মীনা যোশীৰ কণ্ঠৰ এটি ভজন।

শুনা যোশীৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক জবা চক্ৰৱৰ্তীৰ কণ্ঠত কেইটিমান লোকগীত।

জবা চক্ৰৱৰ্তীৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো গাইড চিনেমাখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত এছ ডি বৰ্মনৰ।

লতা মঙ্গেশকাৰৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনোৱা হওক লতা মঙ্গেশকাৰ, ভূপেন্দ্ৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ এটি গীত জুৱেল থিফ চিনেমাখনৰ পৰা। গীতিকাৰ মজৰুহ, সংগীত এছ ডি বৰ্মন।

জুৱেল থিপ চিনেমাত সেয়া আছিল লতা মংগেশকাৰ, ভূপেন্দ্ৰৰ আৰু সংগীবৃন্দ। শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গৌৰা ঔৰ কালা চিনেমাখনৰ পৰা এটি গীত, কণ্ঠশিল্পী মহম্মদ ৰফি, গীতৰ ৰচনা আৰু সংগীত ক্ৰমে আনন্দ বক্সী আৰু লক্ষ্মীকান্ত প্যাৰিলাল।

মহম্মদ ৰফিৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো ৰমজানী চিনেমাখনৰ পৰা উদিত নাৰায়ণ, অলকা য়াগ্নিক, সোনু নিগম আৰু সংগীবৃন্দৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সংগীত ক্ৰমে আনন্দ বক্সী আৰু অনুমালিক।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। হীৰ ৰাঞ্ঝা চিনেমাখনৰ পৰা এইবাৰৰ গীতটি শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত। গীতৰ কথা কাইফি আজমী আৰু সংগীত মদন মোহনৰ।

লতা মঙ্গেশকাৰৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰৰ শিল্পী কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকাৰ, গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত এছ ডি বৰ্মনৰ, চিনেমা গাইড

মধুবন অনুষ্ঠানৰ শেষত আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত লাইলা মজনু চিনেমাখনৰ পৰা, গীতিকাৰ শাহিৰ, সংগীত মদন মোহন।

0: মধুবন হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 7:05 বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে অহা 4 আৰু 5 জুনত বাৰাণসীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি নতুন দিল্লীত দলৰ জ্যেষ্ঠ বিষয়ববী আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উত্তৰাখণ্ডৰ চামলি জিলাৰ ভেলী অৱ ফ্লাৱাৰ্ছ শীৰ্ষক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহে সংঘাত হ্ৰাস কৰিবলৈ সন্মত হৈছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু ভাৰতে জাপানত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত কালি কোৰিয়াক 4-1 ব্যৱধানত পৰাস্ত কৰে। ভাৰতে অহা 4 আৰু 5 জুনত উত্তৰ প্ৰদেশৰ বাৰাণসীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে। নতুন দিল্লীত সংস্কৃতি মন্ত্ৰালয়ৰ সচিব বিবেক আগৰৱালে এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। এই দুদিনীয়া বৈঠকত মূল বিষয়ৰ সৈতে খাপ খোৱাকৈ সাংস্কৃতিক সহযোগিতা সন্দৰ্ভত গাঁথনিগত আৰু বহুপাক্ষিক আলোচনাই স্থান পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। সচিবগৰাকীয়ে কয় যে এইবেলি বৈঠকত মূলতঃ সৃষ্টিশীল অৰ্থনীতি তথা কৃত্ৰিম বুদ্ধিমত্তা, ঐতিহ্যৰ সুৰক্ষা, সংস্কৃতি আৰু বহনক্ষম উন্নয়ন আদি বিষয় লৈ আলোচনা কৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি নতুন দিল্লীত দলৰ জ্যেষ্ঠ বিষয়ববী আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদ তথা দলৰ মুখপাত্ৰ ডঃ সম্বিত পাত্ৰই নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰজোৰা সেৱা, সাংগঠনিক সম্প্ৰসাৰণ আৰু সমাজৰ বিভিন্ন শ্ৰেণীক সামৰি লোৱাৰ উদ্দেশ্যে দলৰ বিভিন্ন ভৱিষ্যৎ উদ্যমৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰত মোদী চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত প্ৰতিটো খণ্ডতে দেশৰ চকুত লগা উন্নয়ন জনসাধাৰণে প্ৰত্যক্ষ কৰিছে। সম্প্ৰতি দেশৰ 22খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টী আৰু NDA শাসনত আছে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে। অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত দক্ষিণ আফ্ৰিকাৰ ক্ষুদ্ৰ বাণিজ্য উন্নয়ন মন্ত্ৰী ষ্টেলা টেম্বিছা নাডাবেনীৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। সাক্ষাৎকালত উভয় দেশৰ মাজত থকা এই উদ্যোগ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত উদ্যোগ খণ্ডটোৰ বিশেষ ভূমিকাত আলোকপাত কৰা হয়। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বৈঠকত দুয়োপক্ষই উদ্যোগ খণ্ডটোত সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। ইয়াৰ ভিতৰত বিত্তীয় সুবিধাৰ সম্প্ৰসাৰণ, ডিজিটীয় পদ্ধতিৰ বিকাশ, উদ্যমিতা খণ্ডক শক্তিশালী কৰা আৰু অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ ক্ষেত্ৰত দক্ষতা বিকাশ আদিক সামৰি লোৱা হয় বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। এই বৈঠকে দ্বিপাক্ষিক সহযোগিতা আৰু সহায়ক পৰিৱেশতন্ত্ৰৰ জৰিয়তে উদ্যোগ খণ্ডটোৰ বিকাশ সাধন কৰিবলৈ উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। 6 মাহ পূৰ্বে স্বাক্ষৰিত হোৱা ভাৰত অমান সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি চমুকৈ চেপা 1 জুনৰ পৰা কাৰ্যকৰী হোৱা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এয়া কেৱল এখন বাণিজ্য চুক্তি নহয়, ই দুয়োখন দেশৰ মাজত থকা বিশ্বাসৰ প্ৰতিফলন। এই চুক্তিয়ে ভাৰত আৰু অমানৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ওমানলৈ ৰপ্তানি হোৱা ভাৰতৰ 99% সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ শুল্ক আৰোপ কৰা নহ'ব। ইয়াৰ দ্বাৰা ভাৰতৰ বস্ত্ৰ, কৃষি সামগ্ৰী, ঔষধ, সাগৰীয় সামগ্ৰী আদি সামগ্ৰী ৰপ্তানিকাৰীসকলৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ বিশেষভাৱে লাভান্বিত হ'ব। এই বাণিজ্য চুক্তিয়ে ওমানৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ বাবে নতুন দুৱাৰ মুকলি কৰিব বুলি শ্ৰীগোৱেলে দৃঢ়তাৰে কয়।
2: I am confident that this comprehensive agreement will add a new momentum to our ties with Oman. From day one, India will secure duty-free access on 98% of Oman's tariff lines, covering over 99% of India's exports to Oman. SEPA is a blueprint of our shared future.
1: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মালছক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী মন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন আঞ্চলিক পৰিস্থিতিৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা উভয় দেশৰ মাজত থকা সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক আগবঢ়াই নিয়াৰ বিষয়ে বাৰ্তালাপ কৰে বুলি সামাজিক মাধ্যমত ডঃ জয়শংকৰে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনি উত্তৰাখণ্ডৰ চামোলি জিলাত থকা ভেলি অৱ ফ্লাৱাৰ্ছ অৰ্থাৎ ফুলৰ উপত্যকা শীৰ্ষক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ বন বিভাগে পৰ্যটকসকলক উপত্যকাটোৰ চহকী জৈৱ বৈচিত্ৰ আৰু বিৰল প্ৰজাতিৰ উদ্ভিদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহান জনাইছে। বিভাগে সদৰী কৰা অনুসৰি উপত্যকাটোত সম্প্ৰতি 300তকৈও অধিক প্ৰজাতিৰ ফুল আৰু কেইবাবিধো বিৰল প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। উপত্যকাটো পৰ্যটকৰ বাবে অহা 31 অক্টোবৰ পৰ্যন্ত মুকলি থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। উল্লেখযোগ্য যে এই উপত্যকাটো প্ৰত্যাহ্বানপূৰ্ণ ভৌগোলিক পৰিস্থিতি থকা অঞ্চলত অৱস্থিত। উপত্যকাটোৰ ভ্ৰমণ উপভোগ্য কৰি তুলিবলৈ বতৰ আৰু পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে পৰ্যটকসকলৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাও জাৰি কৰা হৈছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈ অধিক মূল্যৰ 19,00,000 মেট্ৰিক টনতকৈ অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে। সাগৰীয় সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ পি জৱাহৰে প্ৰকাশ কৰা অনুসৰি সাম্প্ৰতিক গোলকীয় প্ৰত্যাহ্বান স্বত্তেও ই পৰিমাণ আৰু মূল্য দুয়োটা ক্ষেত্ৰতে সাগৰীয় খাদ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ ৰপ্তানি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ভাৰতৰ পৰা সৰ্বাধিক সাগৰীয় খাদ্য আমদানি কৰিছে। ৰপ্তানি কৰা খাদ্যসমূহৰ ভিতৰত বৰফত সংৰক্ষণ কৰা মিছা মাছৰ পৰিমাণ সৰ্বাধিক বুলি তেওঁ জানিবলৈ দিয়ে। এই ৰপ্তানিৰ পৰিমাণ 49,000 কোটি টকাতকৈ অধিক বুলি শ্ৰীজৱাহৰে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ পাছতে বৰফত সংৰক্ষণ কৰি ৰখা সাগৰীয় মাছ দ্বিতীয় সৰ্বাধিক ৰপ্তানিকৃত সাগৰীয় খাদ্যৰূপে পৰিগণিত হৈছে। এই ৰপ্তানিৰ পৰিমাণ 5,658 কোটি টকাতকৈ অধিক বুলি তেওঁ প্ৰকাশ কৰে। ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মাজত সংঘাত হ্ৰাস কৰিবলৈ দুয়োপক্ষীয় সন্মত হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে হোৱা আলোচনা আৰু মধ্যস্থতাকাৰীৰ জৰিয়তে হিজবুল্লাহৰ সৈতে যোগাযোগ কৰাৰ পাছতে ট্ৰাম্পে এই কথা ঘোষণা কৰে। ট্ৰাম্পে প্ৰকাশ কৰা অনুসৰি দুয়োপক্ষই গুলীচালনা বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে আৰু বেইৰুটলৈ আগবাঢ়ি যোৱা আমেৰিকাৰ সেনাক ইতিমধ্যে উভতাই অনা হৈছে। উল্লেখযোগ্য যে ইজৰাইলৰ স্থলসেনাই লেবাননৰ অভ্যন্তৰত প্ৰৱেশ কৰা আৰু হিজবুল্লাহে ইজৰাইলৰ হাইফা চহৰক লক্ষ্য কৰি ৰকেট আক্ৰমণ চলোৱাৰ পাছতে ইজৰাইল চৰকাৰে বেইৰুটৰ দক্ষিণ প্ৰান্তত নতুনকৈ বিমান আক্ৰমণৰ নিৰ্দেশ দিছিল। এই আক্ৰমণৰ কেইঘণ্টামানৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এটা যৌথ বিবৃতিত দাবী কৰিছে যে হিজবুল্লাহে বাৰে বাৰে যুদ্ধবিৰতি উলংঘন কৰি ইজৰাইলৰ চহৰসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ বাবেহে বেইৰুটত এই সামৰিক অভিযানৰ নিৰ্দেশ দিবলগীয়া হৈছিল। লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি ইজৰাইলে চলোৱা আক্ৰমণৰ পাছতে ইৰাণে সতৰ্কবাণী জাৰি কৰি স্পষ্ট কৰিছে যে এই আক্ৰমণৰ ফলত আমেৰিকাৰ সৈতে থকা তেওঁলোকৰ যুদ্ধবিৰতি চুক্তি বিপদাপন্ন হ'ব পাৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বেইৰুটৰ দক্ষিণ প্ৰান্তত আক্ৰমণ চলোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাছিয়ে এই মন্তব্য কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকাৰ সৈতে হোৱা এই বুজাবুজি লেবাননসহ আটাইকেইটা সীমান্তৰ বাবেই প্ৰযোজ্য আছিল আৰু যিকোনো এটা সীমান্তত ইয়াৰ উলংঘন হলে সেয়া সমগ্ৰ যুদ্ধবিৰতিৰে উলংঘন বুলি গণ্য কৰা হ'ব। ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে মন্তব্য কৰিছিল যে ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ৰকেট আৰু ড্ৰোন আক্ৰমণৰ প্ৰত্যুত্তৰত বেইৰুটৰ দাহিয়েহ অঞ্চলত থকা উগ্ৰপন্থীৰ ঘাটিসমূহত আক্ৰমণ চলোৱা হ'ব। ভাৰতে কালি জাপানৰ কাকামি গহৰাত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী

0: প্রতিযোগিতার পুল এর নিজৰ তৃতীয়খন খেলত কোরিয়াক 4-1 গোলৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অধিনায়ক কেতন কুশৱাহাই খেলখনৰ 3:37 এটাকৈ গ'ল দিয়াৰ লগতে বৰিন্দৰ সিঙে 5 আৰু শ্বাহৰুখ আলীয়ে 54 আন দুটা গ'ল দিয়ে। কোরিয়াৰ হৈ অধিনায়ক য়ুন জায়ে হয়কে 21 একমাত্ৰ গ'লটো পৰিশোধ কৰে। এই জয়ৰ সুবাদত ভাৰত সম্প্ৰতি 6 পুল এত প্ৰথম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ভাৰতে অহা 4 আৰু 5 জুনত বাৰাণসীত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে। উত্তৰাখণ্ডৰ চামলি জিলাৰ ভেলি অৱ ফ্লাৱাৰ্ছ শীৰ্ষক ইউনেস্ক বিশ্ব ঐতিহ্যক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে আৰু ভাৰতে জাপানত চলি থকা 18 অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত কালি কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়ামৈভোৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো দাপোন সংকলনটিৰ পৰা কৃষ্ণা গগৈ কণ্ঠৰ এটি গীত।

কৃষ্ণা গগৈ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰোদ কাচলি এলবামটিৰ পৰা হীৰেণ শৰ্মা আৰু শিখামণি দত্তৰ কণ্ঠৰ এটি গীত, গীতিকাৰ লোহিত হাজৰিকা।

হীৰেণ শৰ্মা আৰু শিখামণি দত্তৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো স্মৃতি এলবামটিৰ পৰা ৰঞ্জিত দাসৰ ৰচনাৰে অপৰ্ণা দত্ত চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

অপর্ণা দত্ত চৌধুরীর কণ্ঠৰ গীতটি শুনিলে। শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী বেবী ভূঞা, গীতৰ কথা দিলীপ বৰাৰ, এলবাম হিয়াৰ পখিলা।

বেবী ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সুৰৰ অঞ্জলি এলবামটিৰ পৰা ৰাজেন গোহাঁই কণ্ঠৰ এটি গীত, গীতৰ কথা ছৈয়দ সাদুল্লাৰ।

ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ৰুদ্ৰ বৰুৱাৰ।

গানৰ গুণগুণনি এলবামটিৰ পৰা, সেয়া আছিল অপূৰ্ব কুমাৰ দাস। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত আগবঢ়াইছো ফুলে ফুলে ভৰা বনে এলবামটিৰ পৰা ৰীতা চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি গীত।

ৰীতা চক্ৰৱৰ্তীৰ কণ্ঠৰ গীতটিৰে সামৰা হ'ল আজিৰ আধুনিক গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকাৰ গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স এণ্ড মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মিচাৰ এণ্ড কইল ৱাইণ্ডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো এটা ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

0: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহতালিকা আৰু গৃহপিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। আনহাতে চিৰাং জিলাখনক 6 লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিদলি আৰু বেংটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাছুগাঁৱৰ কাজল গাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16 ভাষাত তথ্য দিব পাৰিব। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে এই কথা ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত হলগুৰি গাঁৱৰ 7 কৃষকে সমূহীয়াভাৱে কৰা পাণ 18 আৰু আস্থা 68 জাতৰ ধান খেতি পৰিদৰ্শন কৰে। সেউজীয়া পথাৰত উপস্থিত হৈ কৃষক আৰু দাৱনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি থকা আগ্ৰহৰ পৰা বিশেষভাৱে অনুপ্ৰাণিত হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসোণোৱালে কয় যে ৰাজ্যৰ কৃষকৰ উন্নতিৰ মাজতে অসমৰ সমৃদ্ধি নিহিত হৈ আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ উন্নতি সাধনত গুৰুত্ব দিছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে কৃষকৰ সমৃদ্ধিয়ে শক্তিশালী অসমৰ ভেটি আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নেই গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি। পৰিশ্ৰমী কৃষকসকলে আত্মনিৰ্ভৰ আৰু বিকশিত অসম গঢ়াৰ সপোনক অধিক শক্তিশালী কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকন আৰু বহুকেইগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। শ্ৰীভূমি চহৰৰ বিভিন্ন দীৰ্ঘদিনীয়া নাগৰিক সমস্যাৰ সমাধানৰ লক্ষ্যৰে কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত শ্ৰীভূমি চহৰৰ জৰাজীৰ্ণ বাটপথ, ক্ৰমবৰ্ধিত যানজট, পানী নিষ্কাশন ব্যৱস্থাৰ ত্ৰুটি আদিকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত এই সমস্যাসমূহৰ দ্ৰুত আৰু স্থায়ী সমাধানৰ বাবে প্ৰশাসন, জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট সকলো পক্ষকে সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এখন উন্নত, পৰিষ্কাৰ আৰু সুশৃংখল চহৰ গঢ়ি তুলিবলৈ প্ৰশাসনিক পদক্ষেপৰ লগতে নাগৰিকৰ অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ। সভাত জিলাখনৰ ভালেকেইগৰাকী বিশিষ্ট নাগৰিক, উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদ, পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আমিনুৰ ৰচিদ চৌধুৰী, জিলা বিজেপিৰ সভাপতি সঞ্জীৱ বণিক, জিলা কংগ্ৰেছৰ সভাপতি তাপস পুৰকায়স্থ আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে। সমগ্ৰ শিক্ষা অসমে 3ৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকল

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো চিনাকি মন এলবামটিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মানস ৰবীনৰ।

চিনাকিমন এলবামটিত সেয়া আছিল জুবিন গাৰ্গৰ কণ্ঠ। অনুষ্ঠানত এইবাৰৰ শিল্পী দীক্ষু, গীতৰ কথা অৰবিন্দ দেৱনাথৰ, এলবাম যুগমীয়া।

দীক্ষুৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিগন্ত কলিতাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ দিগন্ত কলিতা, এলবাম জোৱাৰ।

যোৱাৰ এলবামত সেয়া আছিল দিগন্ত কলিতাৰ কণ্ঠ। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত আগবঢ়াইছো তুমি কেতিয়া আহিবা এলবামটিৰ পৰা তৰুণ তন্ময়ৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত আলোচনা বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 5 জুনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ ৰাজ্য চৰকাৰৰ সুলভ মূল্যৰ সামগ্ৰী যোগান আঁচনিৰ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ দেশত পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবৰ মন্তব্য আৰু জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত ফিফা বিশ্বকাপৰ খেল সম্প্ৰচাৰৰ বাবে চুক্তিবদ্ধ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় ৰাজ্যৰ অৰ্থনৈতিক আন্তঃগাঁথনি ক্ৰীড়া স্বাস্থ্যৰ শক্তিখণ্ডক নতুন গতি দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো কালি সাক্ষাৎ কৰে ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়া জে পি নাড্ডা হৰদীপ সিং পুৰী আৰু নীতিন গাডকাৰীকো সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা কেইবাটাও আঁচনি সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে দুয়োগৰাকীয়ে এই বৈঠকত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কাজিৰঙাৰ এলিভেটেড কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু মেৰামতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে এই বৈঠকত বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে আনহাতে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰীয়ে কালি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয় উল্লেখযোগ্য যে আজি দিল্লী ভ্ৰমণ সামৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীত উপস্থিত হ'ব অহা 5 জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আম্মসহায়ক গোটসমূহৰ 35 লাখতকৈও অধিক মহিলাক এই গছপুলি ৰোপণ অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ বনাঞ্চল পুনৰুদ্ধাৰৰ পদক্ষেপ স্বচ্ছ শক্তিৰ প্ৰসাৰ আধুনিক প্ৰযুক্তিৰ একত্ৰীকৰণৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক ধাৰাবাহিকভাৱে অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ প্ৰস্তুতিৰ বাবে কালি গুৱাহাটীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে সঠিক নিৰীক্ষণ ব্যৱস্থাৰে অভিযান সফল কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে এই বৈঠকতে লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰৰ জনকল্যাণমূলক কাৰ্যসূচীসমূহৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় কালিৰ এই বৈঠকত বিভিন্ন বিভাগৰ মুখ্য সচিব আৰু বিষয়াসকল উপস্থিত থকাৰ লগতে পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰও উপস্থিত থাকে

0: রাজ্য সরকারে যোগান ধৰি থকা সুলভ মূল্যৰ সামগ্ৰীৰ যোগান বন্ধ হৈ যাব বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত দিয়া মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা মতে বৰ্তমান চলি থকা লেখানুদান বাজেটৰ পৰিপ্ৰেক্ষিতত সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখৰ যোগানৰ আঁচনিখন চলিত মাহৰ পৰা স্থগিত ৰখা হৈছে। চৰকাৰে পূৰ্ণকালীন বাজেট দাখিল কৰাৰ পাছত অহা আগষ্ট মাহৰ পৰা পুনৰ আঁচনিখন আৰম্ভ কৰা হ'ব। মে মাহৰ অন্ন সেৱাৰ দিনত বিতৰণ সম্পূৰ্ণ হোৱাৰ পিছত কিছুসংখ্যক সুলভ মূল্যৰ দোকানত ৰৈ যোৱা সামগ্ৰী অন্ত্যোদয়া পৰিয়ালক অগ্ৰাধিকাৰ ভিত্তিত বিতৰণ কৰা হ'ব বুলি খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এই সময়ছোৱাত ৰাইজৰ বাবে আবণ্টিত বিনামূলীয়া চাউল বিতৰণ প্ৰতিমাহে অব্যাহত থাকিব বুলিও খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সদৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে কালি দেশত পেট্ৰল ডিজেলৰ পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ সংকটৰ মাজতো ভাৰতে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু ৰন্ধন গেছৰ যোগান বজাই ৰখাত সমৰ্থ হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই দেশত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল মজুত থকা বুলি কালি আন্তঃ মন্ত্ৰালয়ৰ সংবাদমেলত উল্লেখ কৰে। অৱশ্যে কোনো কোনো অঞ্চলত পেট্ৰল ডিজেলৰ অস্বাভাৱিক অধিক বিক্ৰী হোৱাৰ খবৰ অহাৰ পৰিপ্ৰেক্ষিতত এল পি জিৰ সৈতে সম্পৃক্ত 10টা গোচৰ ৰুজু কৰাৰ লগতে 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যুটীয়া সচিব শ্ৰীমতী শৰ্মাই লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিৰীক্ষণ আৰু বলবৎকৰণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আহান জনোৱা হৈছে। মাৰ্চৰ পৰা প্ৰায় 8,56,000 পি এন জি সংযোগ গেছৰ সৈতে সংযোগ কৰাৰ লগতে 2,96,000 সংযোগৰ বাবে অতিৰিক্ত আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে। ইফালে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগৰ অতিৰিক্ত সচিব অপৰ্ণা এছ শৰ্মাই দেশত বৰ্তমান যথেষ্ট পৰিমাণে সাৰ মজুত আছে বুলি প্ৰকাশ কৰিছে। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডত নিহত ছাত্ৰনেতা মাধুৰ্য বৰ্মন আৰু গুৰুতৰভাৱে আহত মৃদুমুদ্ৰা ডেকাৰ পৰিয়ালৰ লোকক কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে সাক্ষাৎ কৰে। গুৰুতৰভাৱে আহত যুৱতীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। যুৱতীগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে বিধায়ক শ্ৰী পাটোৱাৰীয়ে অসমীয়া যুৱকক নিৰ্মমভাৱে হত্যা কৰা আৰু অসমীয়া জীয়ৰীক আক্ৰমণ কৰা কাৰ্য সভ্য সমাজত গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয়।
1: আমাৰ এই যুৱতীগৰাকী আহতপ্ৰাপ্ত হৈ নলবাৰী মেডিকেলৰ পৰা যেতিয়া গুৱাহাটী মেডিকেল কলেজলৈকে পঠিয়াইছিল, তো তেতিয়া আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া, অধীক্ষক ডাঙৰীয়া, যেতিয়া ৰাতি 10:30 বাজিছে, 11টা বাজিছে, তেতিয়াও তেখেতে এই পেচেণ্টটোৰ কাৰণে ৰৈ আছিল আৰু সকলো ধৰণৰ সুবিধা তেখেতে ইয়াত কৰি দিছে। এতিয়ালৈকে অকণমান ইম্প্ৰুভ হৈছে, তথাপিও যিটো অলপ কি কওঁ অলপ ছিৰিয়াছ যিটো আছে সেইটোতো থাকিব, কিন্তু সংকটমুক্ত মানে কি আজি এতিয়াতকৈ যথেষ্টখিনি ভাল পাইছে বা ৰেছপঞ্চ কৰিছে বা দেউতাকক তেওঁ মাতিছেও বা মাত বোল কৰিব পাৰিছে, গতিকে তেনেকুৱা ধৰণৰ এটা কথাখিনি হৈছে।
0: বিধায়ক জয়ন্ত মল্ল বৰুৱায়ো নলবাৰীৰ এই নৃশংস হত্যাকাণ্ড আৰু নিৰ্মম আক্ৰমণৰ ভুক্তভোগী যুৱক যুৱতীহালৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত হলগুৰি গাঁৱৰ 7গৰাকী কৃষকে সমূহীয়াভাৱে কৰা পাণ, 18 আৰু আস্থা 68 জাতৰ ধান খেতি পৰিদৰ্শন কৰে। সেউজীয়া পথাৰত উপস্থিত হৈ কৃষক আৰু দাৱনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি থকা আগ্ৰহৰ পৰা বিশেষভাৱে অনুপ্ৰাণিত হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসোণোৱালে কয় যে ৰাজ্যৰ কৃষকৰ উন্নতিৰ মাজতে অসমৰ সমৃদ্ধি নিহিত হৈ আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ উন্নতি সাধনত গুৰুত্ব দিছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে কৃষকৰ সমৃদ্ধিয়ে শক্তিশালী অসমৰ ভেটি আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নে গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি। পৰিশ্ৰমী কৃষকসকলে আত্মনিৰ্ভৰ আৰু বিকশিত অসম গঢ়াৰ সপোনক অধিক শক্তিশালী কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকন আৰু বহুকেইগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। শ্ৰীভূমি চহৰৰ বিভিন্ন দীৰ্ঘদিনীয়া নাগৰিক সমস্যাৰ সমাধানৰ লক্ষ্যৰে কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত শ্ৰীভূমি চহৰৰ জৰাজীৰ্ণ বাট পথ, ক্ৰমবৰ্ধিত যান জঁট,

0: নিষ্কাশন ব্যৱস্থাৰ ত্ৰুটি আদিকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত এই সমস্যাসমূহৰ দ্ৰুত আৰু স্থায়ী সমাধানৰ বাবে প্ৰশাসন, জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট সকলো পক্ষকে সমন্বয়েৰে কাম কৰিবলৈ আহান জনায়। তেওঁ কয় যে এখন উন্নত, পৰিষ্কাৰ আৰু সুশৃংখল চহৰ গঢ়ি তুলিবলৈ প্ৰশাসনিক পদক্ষেপৰ লগতে নাগৰিকৰ সক্ৰিয় সহযোগিতা আৰু সচেতন অংশগ্ৰহণো অত্যন্ত গুৰুত্বপূৰ্ণ। চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। জি এণ্টাৰটেইনমেণ্টে 2034 চন পৰ্যন্ত ফিফাৰ সকলো অনুষ্ঠানৰ মিডিয়া স্বৰ্ত ক্ৰয় কৰিছে। সেই অনুসৰি বিশ্বকাপৰ খেলসমূহ ইউনাইটেড এইড স্পৰ্টছ লিনিয়াৰ টিভিত সম্প্ৰচাৰ হ'ব। একেদৰে জি ফাইভত খেলসমূহৰ লাইভ ষ্ট্ৰিমিং কৰা হ'ব। আণ্ডাৰ 17 বিশ্বকাপৰ খেলসমূহ জিত সম্প্ৰচাৰ কৰা হ'ব। উল্লেখযোগ্য যে অহা 11 জুনত চলিত বৰ্ষৰ ফুটবল বিশ্বকাপৰ খেলসমূহ আৰম্ভ হ'ব। খেলসমূহ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ প্ৰচাৰিত বাতৰিত চকু ফুৰাওঁ।
1: নলবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত যুৱকৰ মৃত্যু আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ এনকাউণ্টাৰ, নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্ত্ৰীৰ সাক্ষাৎ, কিংবদন্তী কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিয়োগ, ৰাজ্যত পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি আদি বাতৰিয়ে আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। প্ৰেম প্ৰত্যাখ্যানৰ গইনালৈ নলবাৰীত দুৰ্বৃত্তই ভাতৃ ভগ্নীক কৰা আক্ৰমণত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই অলপতে ৰাজ্য জোকাৰি যায়। পাছলৈ দুৰ্বৃত্ত কৰায়ত্ত কৰিবলৈ যোৱা আৰক্ষীৰ হাতত অভিযুক্তৰ মৃত্যু হোৱাৰ সেই বাতৰিটো আজিৰ প্ৰায় সকলো কাকতেই প্ৰথম দৃশ্যত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম ৰাজপথত হানিকচি আছুনেতা মাধুৰ্য বৰ্মন হত্যা, নলবাৰীত লাভ জিহাদৰ ভয়ংকৰ কাণ্ড, আৰু দৈনিক জনমভূমি কাকতত লাভ জিহাদ কেন্দ্ৰিক নৃশংসতা, মাধুৰ্য বৰ্মনৰ হত্যাক লৈ উত্তাল নলবাৰী, এনকাউণ্টাৰত নিহত ছাত্ৰ নেতাৰ হত্যাকাৰী। দি আছাম ট্ৰিবিউন কাকতেও একেটা বাতৰি আছু লিডাৰ কিল্ড ছিষ্টাৰ ইঞ্জিয়ৰ্ড মাৰ্ডাৰ একিউজড গান ডাউন ইন নলবাৰী শীৰ্ষকেৰে প্ৰকাশ কৰিছে। কেইবাদিনীয়া চৰকাৰী কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীক কৰা সাক্ষাৎ আৰু আজিৰ উভতনিক লৈ একোটা বাতৰি কেইবাখনো কাকতৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। অসমক ক্ৰীড়া কেন্দ্ৰ, চিকিৎসা, পৰ্যটনৰ প্ৰধান ভেটিৰূপে গঢ়িবলৈ দিল্লীত তৎপৰ মুখ্যমন্ত্ৰী শিৰোনামেৰে অসমীয়া খবৰ কাকতে বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত একেটা বাতৰিৰ শীৰ্ষক অসমক দেশৰ ভিতৰতে উন্নত ৰাজ্য কৰাৰ লক্ষ্য, দিল্লীত উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনসহ একাধিক কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। দ্য চেণ্টিয়েল কাকতেও বাতৰিটো চিএম ডিছকাছেছ দ্য ষ্টেটছ ডেভেলপমেণ্ট উইথ ভাইচ প্ৰেচিডেণ্ট ইউনিয়ন মিনিষ্টাৰ্ছ শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি, হোটেল ৰেষ্টুৰাণ্ট সংকট শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিয়োগৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে, দেশৰ সংগীত ক্ষেত্ৰত সৃষ্টি হল বিশাল শূন্যতাৰ, যশস্বী কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিদায় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে গুৱাহাটীত আন্তঃৰাজ্যিক জোৱাৰ চক্ৰ উৎখাত কৰাৰ বাতৰি এটা, আই পি এল জোৱাত ব্যৱহৃত বৃহৎ পৰিমাণৰ অলংকাৰ, 26 স্থানৰ ভূমিৰ নথি জব্দ শীৰ্ষকেৰে আজি আগস্থান দিছে। এতিয়া হওক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে এই কথা ঘোষণা কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মঙলদৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ভৱেশ নাৰায়ণ চৌধুৰীৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত আলোচনা, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 5 জুনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, ৰাজ্য চৰকাৰৰ সুলভ মূল্যৰ সামগ্ৰী যোগান আঁচনিৰ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আৰু জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত ফিফা বিশ্বকাপৰ খেল সম্প্ৰচাৰৰ বাবে চুক্তিবদ্ধ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো মিছন চাইনা চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ কণ্ঠৰ এটি গীত।

মিশন চাইনা ছবিত সেয়া আছিল জুবিন গাৰ্গ আৰু জুবলি বৰুৱা। জিতুকা পাটৰ দৰে চিনেমাখনৰ পৰা এইবাৰো গীতটি শুনাবলৈ লৈছো জুবিন গাৰ্গ আৰু শান্তাউজিৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ পলাশ গগৈৰ।

জুবিন গাৰ্গ আৰু শান্তাউজিৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো ৰাহাত ফাতেহ আলী খানৰ দ্বাৰা গুৱাহাটী গীত চিনেমা দাবাং গীতৰ কথা ফাইজ আনোৱাৰৰ।

পাহাড়ি কন্যা ছবিখনৰ গীতটি শুনিলে। শ্রোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মে হুনা চিনেমাখনৰ পৰা সোনু নিগম আৰু শ্রেয়া ঘোষালৰ কণ্ঠৰ এটি গীত।

মে হুনা চিনেমাত সেয়া আছিল সোনু নিগম আৰু শ্ৰেয়া ঘোষাল। এইবাৰ শুনাবলৈ লৈছো ৰেংগুন চিনেমাখনৰ পৰা এটি গীত ৰেখা ভৰদ্বাজৰ কণ্ঠত।

ৰেংগুন ছবিৰ ৰেখা ভৰদ্ৰাজৰ কণ্ঠৰ গীতটিৰে সামৰা হ'ল আজিৰ চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। প্ৰিয় শ্ৰোতা, এতিয়া সময় পুৱা 9:45 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। সমশ্ৰোতাকে সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। এতিয়া আমাৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কুমাৰ বুঢ়াগোহাঁই, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ, মৃগাংক কৃষ্ণাত্ৰেয়, বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত মই শিখামণি দত্ত। আগবঢ়াইছো গীতিমালিকাৰ গীত অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো ৰীতা দাসৰ কণ্ঠ এটি গীত। গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

অনিল কলিতাৰ ৰচনা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে ৰীতা দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী জগদীশ বৰুৱা, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, গীতৰ প্ৰযোজনা অসীম হাজৰিকাৰ।

বিমল প্ৰভাৱৰদলৈ ৰচনা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে জগদীশ বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দীপালী বৰদলৈ কণ্ঠ এটি গীত। গীতৰ কথা সূৰ্য কুমাৰ ৰাজাৰ, প্ৰযোজনা উৎপল শৰ্মাৰ।

সূৰ্যকুমাৰ ৰাজাৰ ৰচনা আৰু উৎপল শৰ্মাৰ প্ৰযোজনাৰে দীপালী বৰদলৈ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী সদানন্দ গগৈ, গীতৰ কথা সুধীৰ আছৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

সুধীৰ দাসৰ ৰচনা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে সেয়া আছিল সদানন্দ গগৈ। অনুষ্ঠানৰ শেষত আগবঢ়াইছো দীপ্তিৰাণী পেগুৰ কণ্ঠ এটি গীত। গীতৰ কথা সত্যেন শৰ্মাৰ, প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

0: দীপ্তিৰাণী পেগুৰ কণ্ঠৰ গীতটিৰে সামৰা হ'ল আজিৰ গীতিমালিকাৰ গীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

গুৱাহাটী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। পুৱা প্ৰচাৰিত

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মৈভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত, লগতে নিউজ অন এয়াৰ মোবাইল এপত। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, বিবেক শৰ্মা, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জেছি, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিফ আহমেদ, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই জুৰি মদাহী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া শুনক যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই ঝৰ্ণা ভৰালী।

বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, কৰ্মই উপাসনা, হাঁহি জীৱন। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জনাবলৈ বিচাৰিছো আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব জুৰি বৰ্মনে পৰিৱেশন কৰা লোকগীতৰ অনুষ্ঠান। 6:30 আগবঢ়োৱা হ'ব কস্তুৰী বৰাৰ আধুনিক গীত। 7:45 শুনিবলৈ পাব বৰ্ষাসিক্ত বসুন্ধৰা শীৰ্ষক এখনি আলেখ্য। আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা মৃদুলা দাস আৰু সুদৰ্শন বৰকটকীৰ। এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। আজিৰ দৰে কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। একক ছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব 6:10। 6:30 আগবঢ়োৱা হ'ব ৰবীন্দ্ৰ সংগীত। অনাতাৰ নাট আলাপ প্ৰচাৰ কৰা হ'ব 7:45। নাটখনিৰ ৰচনা ভূপেন্দ্ৰনাথ হাজৰিকাৰ আৰু পৰিচালনা ঝুনাকংকন ভূঞাৰ। এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে গুৰু আৰু দিলছে ছবিখনৰ কেইটিমান মনপৰখা গীতেৰে। প্ৰথমে শুনাবলৈ বিচাৰিছো গুৰু ছবিখনৰ পৰা শ্ৰেয়া ঘোষাল আৰু উদয় মজুমদাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ আগবঢ়াইছো এ আৰ ৰহমান আৰু চিন্ময়ীৰ কণ্ঠৰ এই গীতটি গুৰু ছবিখনৰ পৰা।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ আগবঢ়াইছো দিলছে ছবিখনৰ পৰা কেইটামান মন পৰশা গীত। প্ৰথমে শুনক সুখবিন্দৰ সিং আৰু স্বপ্না অৱস্থীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা গুলজাৰৰ।

0: মনোৰঞ্জনত এবাৰ আগবঢ়াইছো দিলছি ছবিখনৰ পৰা লতা মংগেশকৰ আৰু এম জি শ্ৰীকুমাৰৰ কণ্ঠৰ এই গীতটি।
1: চলে যা চলে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এবাৰ আগবঢ়াইছো এ আৰ ৰহমানৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জনৰ শেষত বজাবলৈ ওলাইছো উদিত নাৰায়ণ আৰু মহালক্ষ্মীৰ কণ্ঠত দিলছে ছবিখনৰ পৰা এই গীতটি।

প্ৰিয় শ্ৰোতা, ইমান পৰে মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰণৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰেট মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ মেকানিক, ডিজেল হিট ইঞ্জিন টাৰ্ণাৰ মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেচিন মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰণৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আলাপ অনুরাগ এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.1।

0: হল
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত নতুন দিল্লীত চেনেজৰী অভিযানৰ শুভাৰম্ভ অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে আলোচনা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অহা 8 জুনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত দুয়োখন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ এতিয়া শুনক বিতং বাতৰি অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে আজি চেনেজৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰা হৈছে নতুন দিল্লীত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই অভিযানৰ শুভাৰম্ভ কৰা হৈছে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক হস্তশিল্পী বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব
1: And as Secretary Saab said and Margarita Saab said, we have identified quarter by quarter what has to be achieved. So we promise all our weavers, hamare bunkaron ko, entrepreneurs ko, hum apne taraf se ye aashwasan dete hain ki we will leave no stone unturned and we will toil with you. It is your sweat and your strength that has taken Muga Silk to international shores. As Chief Minister said and as Margarita Ji said, from farm gate, to foreign shores. We have to ensure the quality of this product, the quantity of this product, and the ultimate, finally, most important, the ultimate value must go to our weavers in Assam. And what I would like through this project is also for the weavers to go up the value chain. Weavers must not remain weavers alone, which is why we are talking about setting up farmers interest group. We are talking about setting up FPOs, farmer producer organizations.
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ শীতলীকৃত সংৰক্ষণ ব্যৱস্থা উন্নত বজাৰ সংযোগ যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয় অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে
2: माननीय कृषि मंत्री शिवराज सिंह चौहान जी से मेरा आज मुलाकात हुआ असम चुनाव में हम लोग का एक बहुत बड़ा कमिटमेंट था कि चाय बागान का श्रमिकों को जो माटी का हक मिलेगा उनका साथ साथ एक प्रधानमंत्री आवास योजना का मकान भी मिले हम माटी का हक देने वाला हूं काम शुरू हो गया है हमारा ये प्रयास था कि साथ ही साथ एक मकान भी मिले माननीय मंत्री जी ने हमें बोला कि जो भी पात्र प्रूफ होगा या एलिजिबिलिटी होगा उनको भारत सरकार जरूर मदद करेगा एग्रीकल्चर इंफ्रास्ट्रक्चर फंड जैसा कोई सारा चीज में असम का भागीदारी बहुत कम थे मंत्री जी ने बोला कि हम पूरा मदद करेगा आप लोग आगे काम कीजिए
0: আলোচনাকালত ৰাজ্যখনৰ কৃষক কল্যাণমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণ আৰু লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰা হয় মুখ্যমন্ত্ৰীয়ে আজি নীতি আয়োগৰ নৱনিযুক্ত উপাধ্যক্ষ অশোক কুমাৰ লাহিৰীক নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ডঃ শৰ্মাই আজি ভাৰতীয় এণ্টাৰপ্ৰাইজ কোম্পানীৰ উপাধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰাজেন ভাৰতী মিট্টালক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ সংস্থাৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ লগতে তেওঁলোকৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে ডঃ শৰ্মাই এল এণ্ড টি কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক এছ এন সুব্ৰমণিয়ামকো সাক্ষাৎ কৰে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল আজিৰ পৰা ফাষ্টট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা
3: কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতি মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোত উপস্থিত হৈ ইয়াৰ আন্তঃগাঁথনিগত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। অত্যাধুনিক সা সুবিধাৰে সজ্জিত এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই ষ্টেডিয়ামখন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
4: এই কমপ্লেক্স নিৰ্মাণৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। ইনডোৰ স্পৰ্টছ কমপ্লেক্সটো সম্পূৰ্ণ হৈছে আৰু আউটডোৰ এই 35,000 দৰ্শকে একেলগে উপভোগ কৰিব পৰাকৈ ইয়াত বিভিন্ন ধৰণৰ সা সুবিধাবিলাক ইতিমধ্যে গঢ় দিয়া হৈছে। গতিকে মই ভাবো যে অসমৰ বাবে এটা উল্লেখযোগ্য খেলৰ কেন্দ্ৰ হিচাপে ডিব্ৰুগড় মাল্টি ডিচিপ্লিন স্পৰ্টছ কমপ্লেক্স গঢ় লৈ উঠিব, এইটো নিশ্চিত। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু তেখেতে আগন্তুক দিনত আৰু অধিক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে ইয়ালৈ আহি ঘোষণা কৰি গৈছে। আৰু অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড় চহৰত এই কমপ্লেক্সটোৱে আগন্তুক দিনত কেৱল অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ খেলুৱৈসকলক যথেষ্ট উদগনি দিব আৰু আমি সকলোৱে আশা কৰিছো কম দিনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ বাবে এই কমপ্লেক্সটো উৎসৰ্গা কৰা হ'ব।
3: মন্ত্ৰীগৰাকীৰ সৈতে পৰিদৰ্শনকালত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত আজি ৰাজ্য দুখনৰ চৰকাৰী পক্ষৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সুদীৰ্ঘ দিন ধৰি চলি থকা সীমা সমস্যাৰ মাজতে এই বৈঠকৰ আয়োজন কৰা হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নয়ুভালাং ধাৰৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত ৰংহাঙে কয় যে দুই পক্ষৰ মাজত বুজাবুজিৰে সীমান্ত অঞ্চলত কৃষিকাৰ্য সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবে আলোচনা কৰা হৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়েও এই আলোচনাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কয় যে এই আলোচনাত সীমা সমস্যা সন্দৰ্ভত কোনো বিষয় উত্থাপন কৰা হোৱা নাই, বৰং সীমান্ত অঞ্চলত কৃষি কাৰ্য কৰাক লৈ আলোচনা কৰা হৈছে বুলিও তেওঁ কয়। উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিশ নিৰ্ণয় কৰিব বুলি প্ৰাক্তন মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাই মন্তব্য কৰিছে। শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে এই বিধি বলবৎ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যুগান্তকাৰী পদক্ষেপ লৈছে। ইয়াৰ ফলত সকলো নাগৰিক সম অধিকাৰৰ আওতালৈ আহিব বুলি তেওঁ উল্লেখ কৰে। সমাজত মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, বিবাহ ব্যৱস্থাত অধিক সুসংহত কৰা আৰু সামাজিক স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত উমৈহতীয়া দেৱানী বিধি ফলপ্ৰসূ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচী আজি জিলায়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমিকৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ডঃ দীপংকৰ নাথ, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া বিদিশা বৰাৰ উপৰি গণনাৰ দায়িত্বত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। নগাঁও জিলা পৰিষদৰ কাৰ্যালয় সভাকক্ষত আজি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত দেৱাশী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ প্ৰমুখ্যে চৰকাৰী বিষয়াসকল উপস্থিত থাকে। কাইলৈ আৰু অহা 8 জুনত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হ'ব। চিৰাং জিলাতো কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চিৰাং জিলাক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিদলি আৰু বেংতলে গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাছুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। চিৰাং জিলা আয়ুক্ত মধুসূদন নাথে আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত 2027 বৰ্ষৰ লোকপিয়লৰ চৰকাৰী শুভংকৰ প্ৰতীক প্ৰগতি আৰু বিকাশ উন্মোচন কৰে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত পিতৃ হত্যাকাৰী বিপিন গগৈক ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। অভিযোগ অনুসৰি বিপিন গগৈয়ে পিতৃক খগেন গগৈক হত্যা কৰাৰ লগতে মাতৃকো আঘাত কৰিছিল। চিলাপথাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামা অনুসৰি আদালতে 7 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পাছত আজি চূড়ান্ত ৰায়দান কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: কামৰূপ আৰক্ষীয়ে আজি অভিযান চলাই চাংচাৰীত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে ৰেলযোগে সৰবৰাহ কৰাৰ চেষ্টা কৰা অৱস্থাত হেৰইনখিনি জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰিছে। কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু উদাৰবন্দত অভিযান চলাই প্ৰায় 1 কোটি টকা মূল্যৰ অবৈধ কফ চিৰাপ জব্দ কৰিছে। এটা গুদামত তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে 1,420 বটল কফ চিৰাপ জব্দ কৰে। ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আজি জিলাখনৰ ডিমাচাংগা এলেকাত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীক আটক কৰা হয়। যোৰহাট আৰক্ষীয়ে যোৱা নিশা নগৰখনৰ চোলাধৰা চাৰিআলিত এখন মটৰচাইকেলত অহা দুজন যুৱকৰ পৰা প্ৰায় 1 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত দুজন যুৱকক আটক কৰিছে। আটক কৰা লোক দুজনক সোধা পোছা কৰি থকা হৈছে। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি CBSEয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাম্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। CBSEৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ আদায় দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে CBSEয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হবলৈ আহান জনোৱা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান 100 দিনৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ প্ৰান্তীয় তথা অধিক আশংকা থকা অঞ্চলসমূহক বিশেষভাৱে সামৰি মুঠ 216টা আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈছে। 209টা গ্ৰামাঞ্চলত আৰু 7টা নগৰাঞ্চলত অনুষ্ঠিত এই শিবিৰত মুঠ 19,055 গৰাকী লোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ গ্ৰহণ কৰিছে। কাছাৰ জিলাত HIV প্ৰতিৰোধ পৰীক্ষণ আৰু পৰামৰ্শ সেৱা সম্প্ৰসাৰণৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সন্থাৰ অধীনৰ মোবাইল ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ চমুকৈ ICTC বাহন এখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত কাছাৰৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালককে ধৰি বিষয়াসকল উপস্থিত থাকে। বজালী জিলাৰ বাঘমৰাৰ সমীপৰ ভূতেপুৱাবুৰী নিবাসী বিশিষ্ট ব্যৱসায়ী অমল কলিতাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 48 বছৰ। ব্যৱসায়ীগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি বাঘমৰা উপনগৰ সমিতিয়ে কাইলৈ পুৱা 4 ঘণ্টাৰ বাবে বাঘমৰা নগৰ অঞ্চল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত নতুন দিল্লীত চেনেজৰী অভিযানৰ শুভাৰম্ভ। অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে আলোচনা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অহা 8 জুনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান। আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী চাউনীত দুয়োখন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

উৎকট গৰমক নেওচি অৱশেষত ধৰাৰ বুকলৈ আগমন ঘটিল বৰ্ষাকালৰ। বৰ্ষাকালে প্ৰকৃতিলৈ কঢ়িয়াই আনিছে সজীৱতা আৰু শান্তি। বাৰিষাৰ এই জাক বৰষুণে আমাৰ দেহ মন হাত পেলাইছে, আৰু এই বৰষুণৰ বাবেই ধৰাৰ বুকুৰ গছলতা, জান জুৰি, নদ নদী, পাহাৰ ভৈয়াম, চৰাই চিৰিকটি, জীৱ সমষ্টই প্ৰাণ পাই উঠিছে। উৎকট গৰমৰ একমাত্ৰ সমিধান বাৰিষাৰ বৰষুণ। প্ৰকৃতি সগৰ্ভা হোৱাৰ মূল কাৰণ বাৰিষাৰ বৰষুণ। এয়া নহয় কেৱল প্ৰচুৰ বেগেৰে নামি অহা জলকণিকা, এয়াতো ধৰালৈ আকাশে পঠিওৱা এধানি মৰম ভালপোৱা, য'ত অনুভূত হয় বাসনা আৰু ব্যাকুলতা।

প্রকৃতির ছয় ঋতুৰ অন্যতম বর্ষা ঋতুর প্রতি আমার প্রত্যেকরে আছে এক অভূত টান। গ্রীষ্মর পিছতেই ধরার বুকলৈ হ শব্দে আহে বর্ষাকাল। বর্ষাকালে ধরালৈ আনে ন ন উপহার। গ্রীষ্মর প্রকোপত শুকান হৈ মরহি যোৱা গছ গছনিলৈ বরষুণে কঢ়িয়াই আনে সজীবতা বা নতুন জীবন। আৰু এই আনন্দই হয়তো সৃষ্টির সপোন ৰচিবলৈ সংকেত দিয়ে গছ বিৰিখবোৰক। একেদৰে নদ নদী জান জুৰিবোৰেও বৰষুণৰ আলিঙ্গনত নিজকে ভৰপূৰ কৰি তোলে। কৃষক ৰাইজৰ বাবে আশীৰ্বাদ স্বৰূপ এই বৰষুণে ধৰাৰ বুকু পচাই খেতি পথাৰ কৃষিভূমিক উৰ্বৰা কৰি তোলে। তাৰোপৰি চৰাই চিৰিকটি জীৱ জন্তু মাছ কাছ প্ৰমুখ্যে প্ৰতিবিধ জীৱই বিচাৰি পায় জীয়াই থকাৰ এক নতুন আনন্দ। এক কথাত ক'বলৈ গ'লে বাৰিষাৰ বৰষুণে সমগ্ৰ ধৰাত আহাৰ সঞ্চাৰ কৰে।

বৰষুণৰ লগত আমাৰ প্ৰত্যেকৰে সম্পৰ্ক আবেগপূৰ্ণ। সেইবাবে বাৰিষাৰ প্ৰথম জাক বৰষুণ আহিলে আমি স্বস্তি অনুভৱ কৰোঁ, আনন্দ স্ফূৰ্তি কৰোঁ, বৰষুণত তিতিবলৈ হাবিয়াস কৰোঁ, প্ৰকৃতিৰ ৰঙত ৰঙীন হ'ব খোজোঁ। এয়াই কিজানি বাৰিষাৰ সৌন্দৰ্য।

0: জানানে শুভম, মানসপটত আজিও স্মৃতিবোৰে উমলি থাকে। কি শৈশৱ, কি কৈশোৰ, কি যৌৱন, সকলোতে দেখোন আছিল বাৰিষাৰ বৰষুণৰ স্মৃতি। মনত পৰেনে শুভম, সেই যে স্কুলীয়া দিনবোৰত বৰষুণত তিতি বুৰি ঘৰলৈ অহাৰ কথা। ছাতি আছিল লগত, কিন্তু বৰষুণত তিতাৰ আনন্দত বাটতে ছাতি এৰি ঘৰ পাইছিলোহি। বোকা বালিৰে লেতেৰা জোতা আৰু তিতি যোৱা স্কুলীয়া পোছাকেৰে ঘৰ পাওঁতে মায়ে কিমান যে খং কৰিছিল। আৰু ৰাতি জ্বৰ উঠাৰ বাবে পিছৰ দিনা যে স্কুল যাব পৰা নাছিলোঁ। সঁচাকৈ বাৰিষাৰ বৰষুণ যাকে আজিও সেইদিনবোৰ মনলৈ আনে।
1: ৰিমঝিম, স্কুল নোযোৱাৰ আমি ভাল বাহানাই পাইছিলোঁ নহয়নে?
0: একেবাৰে ঠিক কৈছা।
1: এই বৰষুণ যাকে মোৰ কলেজীয়া জীৱনৰ এটা খুব ৰঙীন দিন মনত পেলাই দিয়ে।
0: হয় নেকি? কোৱা না, শুনো, কি হৈছিল ন তোমাৰ লগত?
1: কওঁ শুনা। সিদিনা আছিল নৱাগত আদৰণি সভা, আৰু আমি নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী মানে তাতে বিহু নৃত্য পৰিৱেশন কৰাৰ সুযোগকণ পাইছিলোঁ। নতুন কলেজ, নতুন পৰিৱেশ, তাতেই আকৌ অনুষ্ঠান পৰিৱেশনৰ সুবিধাকণ। তিনিদিনীয়া আখৰাৰ পিছত নিৰ্দিষ্ট দিনটোত দলৰ আটায়ে সাজি কাচি কলেজলৈ বুলি সাজু হ'লোঁ। তেনেতে আহিল নহয় ধাৰাসাৰ বৰষুণ যাক। লগৰ কেইজনমানৰ সৈতে কথা পাতি অটোলৈয়ে আমি কলেজ পালোঁগৈ। কিন্তু কলেজ গেটৰ পৰা প্ৰেক্ষাগৃহ সেইকণ যাবলৈ ঢাপলি মেলোঁতে পৰিলোঁগৈ নহয় পানীত। মুখ ধৰিবলৈ যোৱাৰ চেষ্টা কৰোঁতে বাকী দুজনৰো একে অৱস্থা হ'ল। অৱস্থাটো দেখি কাষৰ কেইজনমানে আমাক উঠাইছিল যদিও কোনেও হাঁহি ৰখাব পৰা নাছিল।
0: তাৰমানে কি তোমালোকৰ বিহু নাচটো নহ'লগে নেকি?
1: নাই নাই, আমাৰ তিতা কাপোৰৰ বিহু নাচে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
0: বা মানিছো দেই তোমালোকক।

0: শুভম, বাৰিষাকালে বৰষুণ কঢ়িয়াই আনি প্ৰকৃতিক নৰূপেৰে সজাই যদিও ইয়াৰ এটা বিপৰীত দিশো আছে। দেখা নাই জানো, অতিপাত বৰষুণৰ বাবেই এই ধৰাৰ বুকুৰ ভিন্ন অঞ্চল, গাঁও ভূঁই নগৰ চহৰ বানৰ কবলত পৰা, কিমান যে ক্ষয় ক্ষতি হয় মানৱ সম্পদৰ লগতে কষ্টৰ উপাৰ্জন, ধন ধান, পশুধন, কৃষিধন ইত্যাদিৰ, সেই ৰূপটোৱেতো কেতিয়াও কাকো শান্তি দিব নোৱাৰে। ধাৰাসাৰ বৰষুণ আহিলে হয়তো তেওঁলোকৰ মনলৈ সংশয় আহে, কিজানি এইবাৰো বৰষুণে ধ্বংসলীলা আনে। আনকি মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ মানুহৰ যাতায়াত ব্যৱস্থাটো সমস্যাৰ সৃষ্টি কৰে। আনহাতে বৰষুণ নোহোৱা বাবেই কোনো কোনো ঠাই আকৌ খৰাংপীড়িত অঞ্চললৈ পৰিণত হয়, তাতো বহুতো সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে এচাম লোক।
1: এৰা, প্ৰকৃতিৰ সৃষ্টিৰাজি যিমানেই বেছি সন্তোষজনক, সময়ত সিমানেই বেছি ভয়ংকৰো হয়। সুধাকণ্ঠয়ো তেওঁৰ গীতৰ মাজেৰে কৈ গৈছে, ভৰা বাৰিষাৰ বানে খহাই নীলে গাঁও, পাৰতে উচুপি কান্দে দুখীয়াৰ চাওঁ।

0: ৰিমজিম, মোৰ বোধেৰে আমি বৰষুণ বা বানপানীৰ সমস্যাটো সমূলি নিৰ্মূল কৰিব নোৱাৰোনে? বা সমূলি নিৰ্মূল কৰিব নোৱাৰিলেও কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবতো পাৰোঁ।
1: অঁ শুভম, তুমি ঠিকেই কৈছা।
0: এতিয়া প্ৰশ্ন আহে, এই ক্ষেত্ৰত আমাৰ কৰণীয় কি? এনে কি ব্যৱস্থা আছে যিটো আমাৰ বাবে কৰাটো সম্ভৱ, যাৰ ফলত আমি বাৰিষাৰ বৰষুণৰ আনন্দও ল'ব পাৰোঁ, ইয়াৰ পৰা উপকৃতও হ'ব পাৰোঁ আৰু একে সময়তে বানপানী বা খৰাং অৱস্থাৰ পৰা মুক্ত হ'ব পাৰোঁ?
1: শুভম, মোৰ মনলৈ প্ৰথমে আহিছে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ ব্যৱস্থাটোৰ কথা। আমি যিমান সম্ভৱ সিমান গছপুলি ৰোপণ কৰিব লাগে আৰু তাৰ উপযুক্ত প্ৰতিপালনৰ ব্যৱস্থা কৰিব লাগে। এই প্ৰক্ৰিয়াই বাতাৱৰণ সুস্থিৰ কৰাত বিশেষভাৱে অৰিহণা যোগাব, যেনে পানীৰ শোষণ, বিশুদ্ধ অক্সিজেন বিতৰণ ইত্যাদি। এইখিনিতে আৰু এটা কথা মনলৈ আহিছে।
0: কোনটো কথা?

0: উৰ্বৰা শক্তিও কমি আহিছে। তাপমান নিয়ন্ত্ৰণ ৰখাত সহায় কৰা গছ গছনিবোৰেই যদি নাথাকে তেন্তে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হোৱাটো তেনেই স্বাভাৱিক। তাৰ বাবেই বাৰিষাৰ বৰষুণৰ পৰিমাণো ঠাইভেদে ভিন্ন হ'ব ধৰিছে। ইয়াৰ ফলতেই সৃষ্টি হৈছে এফালে বানপানী আৰু আনফালে খৰাঙৰ সমস্যাটো। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰাৰ প্ৰথম আৰু সহজ উপায় গছ ৰোৱা আৰু তাৰ উপযুক্ত প্ৰতিপালন কৰা।
1: তুমি একেবাৰে ঠিক কথা কৈছা ৰিমজিম। মই পিছে ইয়াৰ লগতে আন এটা কথাও চিন্তা কৰিছো। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কথা শুনিছা নহয়?
0: শুনিছো। এই যে বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন লাগতিয়াল কামত ব্যৱহাৰ কৰিব পাৰি সেইটোকেই নকয় জানো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বুলি? পিছে মিছা নকওঁ দিয়া, মই এতিয়াও কোনো কামতে বৰষুণৰ পানী ব্যৱহাৰ কৰি পোৱা নাই।
1: ৰিমজিম, এয়াতো কোনো কঠিন কাম নহয় আৰু ইয়াৰ পৰা বহুতো ঠাইৰ লোক উপকৃত হোৱাৰ উদাহৰণো আছে, গতিকে আমিও চেষ্টা কৰিব পাৰোঁ। আৰম্ভণিতে এই কামৰ বাবে আমি ঘৰতে অপ্ৰয়োজনীয় হৈ পৰি থকা পাত্ৰত প্ৰথমে পানী জমা কৰি তাৰপিছত বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া পানীৰ সমস্যাটো আমাৰ বহু পৰিমাণে কমি আহিব। অৱশ্যে পৰৱৰ্তী সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লৈ সমূহীয়া ব্যৱস্থাৱলী আমি গ্ৰহণ কৰিব পাৰোঁ।
0: শুভম, তুমি বৰ দৰকাৰী কথা এটাই কৈছা কিন্তু। মই ইয়াৰ লগতে আৰু এটা কথাও সংযোগ কৰিব বিচাৰোঁ।
1: কোৱাচোন।
0: বিজ্ঞানসন্মত তথা প্ৰকৃতিসুলভ গৃহ নিৰ্মাণ ব্যৱস্থাটোৰ কথা। কিছুদিন আগতে বাতৰি কাকতত এই বিষয়ে এটা লেখা পঢ়ি বৰকৈ আপ্লুত হলো। এনে গৃহ নিৰ্মাণ ব্যৱস্থাত মাটিখিনিয়ে বৰকৈ কষ্ট নাপায়। বৰষুণৰ পানী মাটিলৈ যোৱাৰ ব্যৱস্থা থাকে, ইপিনে বৰষুণৰ পানী সংৰক্ষণৰো ব্যৱস্থা কৰা হয়। সকলো বিজ্ঞানসন্মত হয় বাবে আমি চিন্তা কৰিবলগীয়া বিশেষ নাথাকে। এই পদ্ধতি গ্ৰহণ কৰিলে হেনো প্ৰকৃতিও ভাৰসাম্য অৱস্থাত থাকে।
1: বাৰিষাৰ সময়খিনিত আমি স্বাস্থ্যৰ প্ৰতিও সজাগ হ'ব লাগে, কাৰণ এফালে উৎকট গৰম আৰু আনফালে বৰষুণ, দুয়োটা বাতাৱৰণত নিজকে খাপ খুৱাই লওঁতে আমাৰ শৰীৰটো কিছু অসুবিধাত পৰে। গতিকে বাৰিষাৰ এই দিনকেইটা বিশুদ্ধ খোৱাপানী, ঋতুভিত্তিক ফল মূল, শাক পাচলি নিয়মীয়াকৈ খাব লাগে।
0: তুমি ঠিকেই মনত পেলাইছা। ডাব দুটা কাটি আনো ৰবা, গৰমত ডাবৰ পানী বৰ উপকাৰী।
1: ঐ আনা আনা, মই বিৰাট ভাল পাওঁ।
0: যিহেতু স্বাস্থ্য আমাৰ সবাতোকৈ মূল্যৱান সম্পদ, তাক ভালকৈ ৰখাটো প্ৰথম প্ৰয়োজন। আমি সুস্থ আৰু সবল হৈ থাকিলেহে প্ৰতিটো দিন সুন্দৰভাৱে উদযাপন কৰিব পাৰিম।
1: তুমি একদমেই ঠিক কথা কৈছা ৰিমজিম।
0: ব'লা তেনেহ'লে আমি ডাব খাই খাই বাৰিষাৰ বৰষুণজাক

শ্ৰোতাসকলে ইমান পৰে বৰ্ষাসিক্ত বসুন্ধৰা শীৰ্ষক আলেখ্যখন শুনিলে। আলেখ্যখনৰ ৰচনা আৰু প্ৰযোজনা আছিল মৃদুলা দাস আৰু সুদৰ্শন বৰকটকীৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় ইতিমধ্যেই শেষ হৈ আহিছে আৰু যুৱবাণীৰ অনুষ্ঠানৰ মজিয়াৰ পৰা মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া শুনক জবা দাসৰ কণ্ঠৰ কেইটিমান লোকগীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমেই শুনক অনুপ জালোতাৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক চিত্ৰা সিঙৰ কণ্ঠৰ এটি ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো সুখক সুখিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

0: रामधेनु
1: नमस्कार সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো ৰামধেনুৰ আজিৰ খণ্ডটি। আজি ৰামধেনুত আপোনালোকলৈ লৈ আহিছো আশা ভোচলেৰ কণ্ঠগীত। তেখেতৰ গীত মোৰ খুবেই প্ৰিয়। শ্ৰোতাসকল, তেখেতৰ এটি গীতেৰেই আৰম্ভ কৰিছো আজিৰ ৰামধেনু।

ভাৰতৰ সংগীত জগতৰ এটি জনপ্ৰিয় নাম হৈছে আশা ভোছলে। বিগত 8 দশক ধৰি সংগীতৰ প্ৰতি জীৱন উৎসৰ্গা কৰা এগৰাকী প্ৰসিদ্ধ শিল্পীয়ে 10 বছৰ বয়সত তেওঁৰ প্ৰথমটো গীত ৰেকৰ্ডিং কৰিছিল। 1943 চনত মুক্তি পোৱা তেওঁৰ প্ৰথমটো গীত গাইছিল মাৰাঠী ছবি মাঝাৱালৰ বাবে। বলিউডত আশা ভোছলেৰ প্ৰথমটো হিন্দী গীত আছিল 1948 চনৰ চুনৰীয়া ছবিৰ বাবে।

0: আশা ভোসলে বিভিন্ন শৈলীৰ সংগীতত পাৰ্গত আছিল। তেওঁ পপ, গজল, ৰোমান্টিক, ভাৰতীয় শাস্ত্ৰীয় সংগীত, কাৱালী ইত্যাদি বিভিন্ন শৈলীৰ গীতত কণ্ঠ নিগৰাইছিল।
1: জানকী, কিয় এই সংযমহীন আচৰণ?
2: কিয়?

শ্ৰোতাসকলে আজি ৰামধেনু অনুষ্ঠানটিত আশা ভোচলেৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। বিভিন্ন ভাষাত কণ্ঠদান কৰা আশা ভোচলে অসমীয়া ভাষাটো দি গৈছে অমূল্য উপহাৰ। তেওঁ বহুকেইটা কালজয়ী অসমীয়া গীতত কণ্ঠদান কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ সহযোগতেই তেওঁ অসমীয়া সংগীত জগতত খোজ পেলাইছিল। আশা ভোচলেৰ প্ৰথমটো অসমীয়া গান আছিল চিকমিক বিজুলী চিনেমাখনৰ পক্ষীৰাজ ঘোঁৰা গানটো। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনাত

0: মই এন্ধাৰৰ ৰজা এন্ধাৰ লাগে মজা
1: যা যা ৰজা খা গজা পাবি মজা
0: মই যদি কৰি দিওঁ নষ্ট ভাল মন ভাল কাম দেখি পাওঁ কষ্ট সুন্দৰ কোঁৱৰ আৰু ৰূপৰ কোঁৱৰীৰ মিলন নহয় মোৰ পচন্দ দুয়োটাকে কাটি কুটি কৰি দিম লণ্ড ভণ্ড
1: খবৰ খবৰ খবৰদাৰ
0: কলা কলা বজাৰতো এন্ধাৰ দিওঁ অনবৰত এন্ধাৰ যোগান ধৰি যাওঁ তাৰ বাবে কিছু কমিশ্যন পাওঁ দে যুদ্ধ
1: খবৰদাৰ
0: খবৰদাৰ
1: খবৰদাৰ

ডক্টৰ ভূপেন হাজৰিকা, আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটিত শুনি আছে আশা ভোছলেৰ কণ্ঠৰ গীত। আশা ভোছলে হিন্দী ভাষাৰ উপৰিও 20টাতকৈ অধিক দেশী বিদেশী ভাষাত কণ্ঠদান কৰিছে। 2009 চনত ৱৰ্ল্ড ৰেকৰ্ডছ একাডেমী নামৰ আন্তৰ্জাতিক সংগঠনে তেওঁক বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী বুলি স্বীকৃতি দিয়ে আৰু সেয়েহে 2011 চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত হয়। ভাৰত চৰকাৰে তেওঁক 2000 চনত দাদা চাহেব ফাল্কে বঁটা আৰু 2008 চনত পদ্মভূষণ সন্মান প্ৰদান কৰিছে।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শ্ৰোতাসকল, এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক উস্তাদ আজিজুল ইছলামৰ বাঁহীবাদন ৰাগ শ্ৰী

ইমান পৰে শ্ৰোতাসকলে উস্তাদ আজিজুল ইছলামৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 হৈছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ মই জুৰি মদাহীয়ে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।